এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা, গ্ৰন্থবৰ্ষৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান, অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 জয়লাভ। এতিয়াৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজৰ অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰে।

আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচি বৰগাঁও, বেতনীপাম, শ্ৰীপানী, নীলখ, মৰিধল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFএ সমন্বিতভাৱে কাম কৰি আছে। আজিও জিলাখনত পুৱাৰে পৰা বৰষুণ দি আছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই, চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলি, চিৰাং, ৰাজচক্ৰৰ 4,324টা পৰিয়াল বানত প্ৰভাৱিত হৈছে। একেদৰে বেংটল ৰাজচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790টা পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে বিজনীৰ ৰাজচক্ৰৰ অন্তৰ্গত শিশুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13টা পৰিয়াল স্থানান্তৰ কৰা হৈছে। চিৰাং জিলাৰ দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। চিকিৎসালয়খনত প্ৰায় 5,000 ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নিৰ্মীয়মান 500খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চিকিৎসালয় কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ডঃ শৰ্মাই সংশ্লিষ্ট পক্ষক গুণগত মান, স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনি বৈদানস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাত 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলিয়াজান, দেৰগাঁও আৰু ডিমৌৰ সনাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এখন বাস্তৱমুখী বাজেট জনসাধাৰণক দিব পাৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা 10 জুলাইত সদনত নৱগঠিত চৰকাৰখনে

0: পূৰ্ণাংগ বাজেট দাখিল কৰিব।
1: প্ৰথমখন বাজেট হিচাপে প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একেলগে বহি বিভিন্ন বিভাগৰ প্ৰতিটো দিনেই 8-10টা 12টাকৈ বিভাগৰ আমি বিভিন্ন দিশত আলোচনা কৰি আছো আৰু 10 তাৰিখে বাজেট দিম মই। গতিকে 10 তাৰিখৰ বাজেটৰ কাৰণে প্ৰস্তুতি চলি থাকিব আৰু এইকেইটা দিন ব্যস্ততা যথেষ্ট বাঢ়িছে, কিন্তু মোৰ আশা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে এখন সুন্দৰ বাজেট যাতে অসমৰ ৰাইজক দিব পাৰোঁ তাৰ কাৰণে কাম।
0: বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027 চনৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মে'ৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027 বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জলক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি, সৌন্দৰ্য বৰ্ধন কৰি কেনেকৈ ৱাটাৰ স্পৰ্টছ কৰিব পাৰি সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
0: শ্ৰী গগৈয়ে লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয়, জিলা ষ্টেডিয়াম, খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধত সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ

0: নহব। প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
1: অৰুণাচলত ধাৰাষাৰ বৰষুণ, উত্তৰ অসমত বানৰ সংহাৰ, লেপটপ স্মাৰ্টফোনৰ মূল্য ব্যাপক হাৰত বৃদ্ধি, জলসম্পদৰ চাকৰি নামত লাখ লাখ টকা সংগ্ৰহ, 7 জনক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আকাশবাণীযোগে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাৰগিল আৰ্মি আৰু মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰশংসা কৰাৰ বাতৰি দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে একেটা বাতৰিকেই ভূমিস্খলনত

0: এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অৰুণাচলত ধাৰাষাৰ বৰষুণ, উত্তৰ অসমত বানৰ সংহাৰ, লেপটপ স্মাৰ্টফোনৰ মূল্য ব্যাপক হাৰত বৃদ্ধি, জলসম্পদৰ চাকৰি নামত লাখ লাখ টকা সংগ্ৰহ, 7 জনক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আকাশবাণীযোগে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মি আৰু মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰশংসা কৰাৰ বাতৰি দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে একেটা বাতৰিকে ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ, মূৰকং চেলেক চিলাপথাৰৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যাতায়াত বন্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। পাৰপত্ৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ নহয়, বৰং ইয়াক ভ্ৰমণৰ নথি বুলিহে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ স্পষ্ট কৰি দিয়াৰ এটা বাতৰি আমাৰ অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ পাছত ভাৰতকে ধৰি সমগ্ৰ বিশ্বত শীঘ্ৰেই স্মাৰ্টফোন, লেপটপ আদিৰ মূল্য বৃদ্ধি পাব বুলি এটা বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত প্ৰতিবছৰে ইউনিফৰ্ম যোগানৰ নামত বৃহৎ অনিয়ম, চলিত বৰ্ষতো লাখ লাখ ইউনিফৰ্ম নিম্নমানৰ বুলি শিক্ষা বিভাগৰ তথ্যত প্ৰকাশ পোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। জি এম চি এইচৰ পুনৰ নিৰ্মাণ আৰু ভূমি জৰীপৰ কাম কাজৰ পৰ্যালোচনা কৰি চিকিৎসালয়খনত একেলগে 5,000 ৰোগীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ দান বৰঙণিৰ ক্ষেত্ৰত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা 7 জন লোকৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ ঘূৰি যাওঁ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 গ'লত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনয়াগৰ মন্দিৰ দৰ্শন কৰে। ধেমাজি জিলাৰ বান পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাইল গোচৰত 10 অভিযুক্ত ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্য বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ত্ৰিপুৰা

0: राजू मोबाइल एरा।
1: अरे बैदेव बैंक नम्बर लगे रिफंड अह ना पाई गलो कल करो बैदेव
0: नम्बर परीक्षा नक প্রবঞ্চকে প্রায় ব্যাংকৰ ভুয়া ওয়েবসাইট আৰু জাল নম্বৰৰ হৈতে পইচাৰ কাৰণে ঠকবাজি কৰে
1: তেন্তে সঠিক নম্বৰটো
0: ব্যাংকৰ অফিচিয়েল ওয়েবসাইট বা কাৰ্ডত
1: আপুনি তো বসাই দিলে বাইদেউ
0: কামৰ পৰা নহয়
2: আৰবিআইয়ে কয়
0: সঠিক বিত্তীয় আচৰণে আপোনাক বসাই ৰাখে
3: কই কই ভাগৰি গলো কি হল নতুন কিট বেগ লাগে তেন্তে প্ৰথমে কেপ্টেনক কোৱা নুখুনিলে মেনেজাৰক কোৱা
4: কৰেক্ট
3: গতিকে এইদৰে প্ৰথমে বেংকক অভিযোগ কৰিবা ত্ৰিশ দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা গতিকে প্ৰথমে বেংক তাৰপিছত চি এম এছ পৰ্টেল নহলে অভিযোগ হ'ব নামঞ্জুৰ যাবা চোৱা আহি গ'ল না নতুন কিট বেগ
2: আৰ বি আই কয়
5: প্ৰথমে আপোনাৰ বেংক তাৰপিছত আৰ বি আই অম্বুডছমেন

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, মন্ত্ৰী ডাঃ অনুজ বেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন, পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেণ্টৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগি ব্লক পইণ্টত চিচি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেণ্ট, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেণচাপৰি, ডিমৌ আদি অঞ্চলত অৱৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজহচক্ৰৰ 181খন আৰু চিচিবগাঁও ৰাজহচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবগাঁও ৰাজহচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
0: ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী

0: কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্থসকলক প্ৰয়োজনীয় অনুসৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকত উদ্ধাৰ অভিযান, আশ্ৰয় শিবিৰৰ ব্যৱস্থা, সাহায্য বিতৰণকে ধৰি ভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: জীৱনৰ নিৰাপত্তাটো আমাৰ সকলোতকৈ ডাঙৰ কথা, সেইকাৰণে আমি যাতে সকলো নিৰাপত্তা দিব পাৰে তাৰ বাবে আমাৰ স্কুলসমূহলৈ নিৰাপদ স্থানলৈ অনা হৈছে আৰু আজিৰ পৰা আমাৰ ৰিলিফ দিয়া আৰম্ভ কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ অৱস্থা হৈ আছে আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিসমূহ গাঁৱৰ ভিতৰলৈ হোৱাৰ বাবে আমাৰ যথেষ্টখিনি সুবিধা আছে। আমাৰ ইয়াত যেনেধৰণে আমি ভাবিছোঁ ডাউন স্কিমত বহুতখিনি হ'ব বুলি আমি সষ্টম হৈ আছোঁ। যিকোনো বিপদৰ পৰা আজি ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰোঁ, আমি দুইজন মন্ত্ৰী, বিধায়ক, সাংসদৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আহিছে, সকলোৱে মিলি আমি ৰাইজক সহায় কৰিবলৈ আজি আহিছোঁ আৰু আমি সকলো সষ্টম হৈ আহিছোঁ।
0: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি, জীৱন ইত্যাদিসমূহ যাতে অধিক ক্ষয় ক্ষতি নহয় তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ, দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰা মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া, ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত বনজ আৰু খনিজ সম্পদৰ পৰা ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ বাবে ই ট্ৰেঞ্জিট পাৰ্মিট ব্যৱস্থাৰ সৰলীকৰণ, জি এছ টি ফাঁকি ৰোধকে ধৰি বিভিন্ন বিষয়ত কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি 765 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজৰো বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
3: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ বৈগ্য উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, VFX, AI ফৰ কগনিশ্যন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যখনত তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্ম ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ ভিত্তিস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডঃ ৰণোজ বৈগ্যই আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ

0: কৰে। তেওঁ কয় যে এগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যা জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ অধিবক্তাই অভিনেতাগৰাকীক জেৰা কৰে। অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত অভিনেতা শ্ৰীশৰ্মাক পুনৰ আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। আজি সাক্ষ্য প্ৰদান সন্দৰ্ভত অভিনেতাগৰাকীয়ে এইদৰে কয়।
1: এই 4 দিনতো আটাইতকৈ বেছি সময় লাগিলে অমৃত প্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃত প্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব, আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব।
0: ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয় পঞ্জীয়ন আৰু সেৱাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণ বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকীয়ে পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগত ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয় আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱা অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়া শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্যবৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে।
2: এনটিপিচি বঙাইগাঁৱে কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত বানপ্ৰৱণ আৰু দুৰ্গম নৈপৰীয়া অঞ্চলত স্বাস্থ্যসেৱা সুলভ আৰু উন্নত কৰাৰ লক্ষ্যৰে 3খন নাও এম্বুলেন্সৰ সেৱা মুকলি কৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত দুৰ্গম অঞ্চলৰ লোকসকলে জৰুৰীকালীন অৱস্থাত স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব। বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী আৰু চালাকাটি সমষ্টিৰ MCLA মুন ব্ৰহ্মই এই সেৱাৰ শুভাৰম্ভ কৰে। 20 লাখ টকা ব্যয় সাপেক্ষে এই নাও এম্বুলেন্স কেইখনত অত্যাৱশ্যকীয় ঔষধ আৰু জৰুৰীকালীন চিকিৎসাৰ সুবিধা আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি

হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট সমাজকৰ্মী তথ্যচিত্ৰ পৰিচালক বিলাচীপাৰাৰ হাকামা শাখা সাহিত্য সভাৰ উপসভাপতি আজাদ চৰকাৰৰ আজি পুৱতি নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। বিলাচীপাৰা মহকুমা গ্ৰন্থাগাৰৰ এগৰাকী অগ্ৰণী পাঠক চৰকাৰৰ মৃত্যুত গ্ৰন্থাগাৰৰ পাঠক সমাজে গভীৰ শোক প্ৰকাশ কৰি দিয়া এখন বিজ্ঞপ্তিত কয় যে আজাদ চৰকাৰৰ উদ্যোগতে বিলাচীপাৰাত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ় লৈ উঠিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। মন্ত্ৰী ডাঃ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালে নবীচৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।